0: मदत जात हम मदत जात हरे चतु जनार करके सिंगार परता
1: এই গানখানি শোনেননি এমন মানুষ বোধ হয় সত্যি নেই। কাল্ট যদি বলা হয় তেমনি।
2: ধাম